0: हेलो फरमाइश
1: हेलो।
0: जी, नमस्कार। हेलो फरमाइश, ईटानगर।
1: हाय सर, नमस्कार। हाय,
0: नमस्कार।
1: मैं ধেমাজি পৰা কৈছিলোঁ।
0: ओके, अपना नाम तो?
1: হয়, মোৰ নাম শ্ৰী নীলোৎপল দুৱৰা ছাৰ।
0: নীলোৎপল দুৱৰা।
1: হয় হয়, আজি বহুত দিনৰ পৰা আপোনালোকলৈ ফোন কৰিছোঁ। ফোন লগাবলৈ
0: ओके
1: চেষ্টা কৰি থাকোঁ কিন্তু লাইনটো হোৱা নাছিলোঁ।
0: ओके ओके ओके বহুত ভাল লাগিছে আপুনি কল কৰিলে। ক'ৰ পৰা পাইছে আপুনি আমাৰ নম্বৰটো?
1: হয় হয়, মোৰ বন্ধু এজনে মোক আপোনাৰ নাম্বাৰটো তেখেতে দিছিলে।
0: ওকে ওকে, বহুত বহুত ধন্যবাদ,
1: আৰু
0: কল
1: মই
0: কৰি থাকিব।
1: মাজে সময়ে আপোনালোকৰ অনুষ্ঠানসমূহ শুনি থাকোঁ মোবাইল এপৰ যোগেদি।
0: আচ্ছা আচ্ছা, আপুনি
1: আৰু
0: শুনে ন?
1: আৰু
0: ওকে
1: ভাল লাগে অনুষ্ঠানসমূহ শুনি।
0: ওকে, বহুত বহুত ধন্যবাদ। আৰু আপুনি কি কৰে?
1: মই বৰ্তমান হস্ততাঁত বস্ত্ৰ উদ্যোগৰ লগতে জড়িত বৰ্তমান।
0: ওকে ওকে ওকে, আৰু কোন কোন আছে আপোনাৰ ঘৰ পৰিয়াল?
1: মোৰ ঘৰত মা দেউতা আইতা পেহী আমি আৰু মই আমি কেইজনী আছো ঘৰত।
0: ওকে, আৰু কোনে কোনে শুনে ৰেডিঅ'? আপুনি অকলে নাই?
1: ৰেডিঅ' ৰেডিঅ'ৰ ঘৰত পেহী, মই, আমাৰ আইতা, আমি সকলোৱে ৰেডিঅ'ৰ উপভোগ কৰোঁ। বিভিন্ন ধৰণৰ অনুষ্ঠান আকাশবাণী, আপোনালোকৰ ইটানগৰ, আমাৰ গুৱাহাটী, বিভিন্ন বিভিন্ন কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমি নিয়মীয়াকৈ শুনো
0: আচ্ছা,
1: আৰু ভাল লাগে শুনি যথেষ্ট।
0: ওকে, ভাল লাগিছে আপোনালোকৰ কথা পাতি। তো আজি কোন ফিল্মৰ গানা শুনিব?
1: আজি মোৰ ভূপেন হাজৰিকাৰ কণ্ঠত ৰদালি বুল ছবিখনৰ এটি গীত বজাই দিলে হ'ব, জিতেন এটি গীত।
0: ওকে ওকে, ৰদালি ফিল্মৰ ন? ওকে ওকে, ঠিক আছে। আৰু কাৰ লগত শুনিব?
1: আৰু এই গীতটি মই আমাৰ এটি অনাতাঁৰ শ্ৰোতা সংঘয়ো আছে ছাৰ, আমাৰ আমাৰ অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ নামেৰে এটি শ্ৰোতা সংঘ আছে। এই পৰিয়ালৰ সমূহ সদস্য বিন্দুলৈ এই গীতটি উপহাৰ দিবলৈ বিচাৰিছো।
0: ওকে, তো নীলোৎপল কল কৰাৰ কাৰণে বহুত ভাল লাগিছে, কল কৰাৰ কাৰণে বহুত ভাল।